0: हेलो फरमाइश.
1: नमस्कार.
0: नमस्कार. हेलो फरमाइश ईटानगर.
1: मैं दिनेश शर्मा कैसे.
0: दिनेश शर्मा कॉल करा कारण बहुत बहुत धन्यवाद. कैनक आसे आपने.
1: मैं गा तो भल ना जर मूर विष.
0: ओहो अरे की हल.
1: जर हो
0: कि बरखुण क्या भिजिश निकी.
1: অলপ বহুত ইটা হৈছিলে.
0: আচ্ছা আচ্ছা আচ্ছা. অ তেতিয়া ন ওকে ওকে ওকে. হয় হয়
1: হয় ভালে আছে.
0: অ মই খুব ভাল. আপুনি খেয়াল কৰিব মেডিসিন দবাই সবাই ললে জানো.
1: অ ডপ খাইছে. হয়
0: ড্রপ খাইছে ন. ওকে ওকে.
1: লোকে অলপ ভাল পাইছে যে লোক.
0: আচ্ছা আচ্ছা ঠিক ঠিক ভাল হৈ যাব হনকালে.
1: অ
0: তো আজি ক কি গানা শুনিব আপুনি.
1: আজি মোহাম্মদ রফি গানটা বজাই দিলাব.
0: মোহাম্মদ রফি
1: জিকুনটা বজাই দিলাব.
0: আচ্ছা মোহাম্মদ রফিৰ এ জিকুন এটা গানা. ওকে ওকে ঠিক আছে শুনাই দিম. আৰু কাক ডেডিকেট কৰিব আপুনি.
1: পনদী দত্ত, তাৰপৰা মাধৱী নাথ, আইকন মুণ্ডা, গীতান্ডিকা, শৰদৰা, মন্টু বৰুৱা, শিলপল দৰা, কল্পনা দৰা, বত্ৰী দৰা, তাৰপৰা আপোনাক.
0: ওকে মোকো
1: ডেডিকেট সকলো কৰ্মকতালৈ লগতে অসমবাসীকো.
0: ওকে. আৰু দিনেশ শৰ্মা আপুনি ক'ত ক'ত কল কৰে হেল্প ফৰ মাইছ কাৰণে.
1: মই চবতে ফোন কৰোঁ.
0: আচ্ছা আচ্ছা. কোনটো কোনটো
1: অল ইণ্ডিয়া. অল ইণ্ডিয়াত ফোন কৰোঁ.
0: অল ইণ্ডিয়াত ফোন কৰে আপুনি. ঠিক আছে দিনেশ দা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ. আমি আপোনাৰ পছন্দিতা গানা শুনাই আছো.
1: ঠিক আছে.
0: ধন্যবাদ.

0: हेलो फरमाइश।
1: हेलो फ्रेंड, मैं आसामीस में बोल सकता हूँ क्या?
0: हाँ जी जरूर बोल सकते हैं आप।
1: हाँ नमस्कार, मैं देवाशीष हजारिका माजुली पर कैसिलो।
0: ओके देवाशीष হাজৰিকা কল কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। মাজুলীৰ পৰা কৈ আছে আপুনি?
1: হয় মই আজি প্ৰথম কল কৰিছো অনুষ্ঠান।
0: আচ্ছা আচ্ছা আচ্ছা ওকে, তো আমি আপোনাক বহুত বহুত ৱেলকাম কৰিছো আমাৰ প্ৰগ্ৰামত। ওকে, আৰু কি কৰে দেৱাশিষ আপুনি?
1: মই বৰ্তমান পঢ়া শুনা কৰি ঘৰতে আছো বাৰু।
0: আচ্ছা আচ্ছা ওকে, পঢ়া শুনা কমপ্লিট হ'ল?
1: হ'ল, মই মানে PA কমপ্লিট কৰি ঘৰতে আছো।
0: আচ্ছা আচ্ছা আচ্ছা, কিবা PSC কিবা কিবি তৈয়াৰী কৰি আছে?
1: হয় এপ্লাই টো হৈ আছে বাৰু আগৰ পৰাই।
0: আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে, আশা
1: প্লানিং কৰি থকা যায় মাজে মাজে।
0: ওকে ওকে, বহুত ভাল, আশা কৰো জলদি চাকৰি লাগি যায়। হয় হয়
1: হয় হয়,
0: ওকে। তো আপুনি আমাৰ প্ৰগ্ৰাম শুনে?
1: প্ৰগ্ৰামটো শুনি থাকো।
0: আচ্ছা আচ্ছা,
1: এইটো মানে আপোনাৰ যিটো কল প্ৰগ্ৰাম থাকে, এইটো মানে মই বহুত আগৰ পৰা ট্ৰাই কৰি আছো,
0: আচ্ছা আচ্ছা,
1: পোৱা নাই, আজিহে পাইছো বাৰু।
0: ওকে ওকে ওকে, আশা কৰো
1: বহুত ভাল লাগিছে, প্ৰথম পাইছো না।
0: ওকে ওকে, হয় হয়, আৰু আগতো কৰি থাকিব আৰু। ওকে, তো আজি কি গানা শুনিব দেৱাশিষ?
1: আজি কুমাৰ চানু কণ্ঠস্বৰ এটা গান শুনিম, মানে আপোনাৰ কৈটো চাচি চাহিয়ে বুলি এটা গান আছে না।
0: আচ্ছা আচ্ছা, হা হা, আছে আছে, হয়,
1: এইটো শুনাই দিব আৰু।
0: ওকে, কৈটো চাচি চাহিয়ে, হা হা,
1: আৰু গীতটো মানে মই ডেডিকেট কৰিম আমাৰ অমল বসুমতাৰী, ভাইকন মুণ্ডা, তাৰপিছতে আমাৰ পাত্ৰ ছাৰ ৰমেশ পাত্ৰ আৰু